0: Good evening, itu Akashwani Kohima, Samlaga Khobor Puri Ase, Mhabini Kikon. Poila Headlines. President Draupadi Murmubara, Tribal Samaj Khan Laga, Inclusive Growth Nimte Mati Dishe. Nagalandu Center Logote, Jal Jeevan Mission 2.0, Sign Kurishe, Chief Minister Nipyu Ryobara, Pack Ke, Kha Pani, Supply De, Barhava Diya Laga, Asol Rasta Koyina, Sarana Kurishe. Eastern Nagaland Leaders Khan, FNTA Agreement Laga, Pura Lagu Nimte Khara Kuri Ase. আৰু ডিমাপুৰ পুলিচ পৰা মাইনৰ ছেক্সুৱেল এছল্ট কেছতে এছ আই টি বহাইছে দুজন আৰোপীকে গ্ৰেপ্তাৰ কৰিছে এতিয়া পূৰা খবৰ প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু আজি নাই দিল্লীতে ষ্ট্ৰেণ্ঠেনিং অফ ইণ্টিগ্ৰেটেড ট্ৰাইবেল ডেভেলপমেণ্ট এজেঞ্চিজ এণ্ড ইণ্টিগ্ৰেটেড ট্ৰাইবেল ডেভেলপমেণ্ট প্ৰজেক্টছ ওপৰতে নেশ্যনেল কনক্লেভ উদঘাটন কৰিছে ইভেণ্টকে এড্ৰেছ কৰি কিনে প্ৰেচিডেণ্ট কৈছে দেশতে থাকিয়া ট্ৰাইবেল সমাজটো সাংস্কৃতিক ৰূপ পৰা বেছি ধন আছে আৰু ট্ৰাইবেল সমাজকে আগে আনিবলৈ যি হ'লেও কোচিছ কৰিব লাগে তাই কৈছে বিকাশটো আখৰি ঘৰ আৰু আখৰি বস্তিটোক যি হ'লেও পুঞ্জিব লাগে আৰু চিন্তা জনাইছে কি কোনোবা ট্ৰাইবেলছ লগা হিচা খান্দো ইত্যাদি চৰকাৰ লগা কিচিম কিচিম স্কিমছ খান একো নাজানে প্ৰেচিডেণ্ট বৰা চব এজেঞ্চিজ আৰু ষ্টেক হোল্ডাৰ্ছ খানকে একজন একজন ট্ৰাইবেল বাচ্চা খান লগা স্কুল আৰু নজৱান খান কাৰণে ভাল নকৰি মিলাই কিনে চব ফালে বৰা ট্ৰাইবেল বিকাশ লগা উন্নতি চাবলৈ মাতি দিছে
1: দূৰ দৰাজ কে লোক যে জংগলো মে ৰহতে হে উন তো এক ৰোড মেপ বনানা চাহিয়ে আপ কোন সি গাঁও কো কভার কিয়া কোন সি পপুলেশন কেতে ট্রাইবাল কেতনে লোক হে কহাঁ তক হাম পৌঁছ পায়ে কহাঁ তক নেই পায়ে পড়া লিখা হতে হুয়ে ভি বহুত লোক বহু চিজে জানতে হে লেকিন ও খুলতে নেই লেকিন উনকো খুলনা পড়েগা শামিল হোনা পড়েগা দেশ কে বিকাশ কে লিয়ে সমাজ কে বিকাশ কে লিয়ে আদিবাসী লোগো কো আগে লানে কে লিয়ে তো খুদ কো হি কুছ কারনা পড়েগা
0: সেন্টারে জোয়া কালি চারটা প্রদেশ তাদের নাগাল্যান্ড গেবি মিলাই গিনা আর একটা ইউনিয়ন টেরিটরি লগতে জল জীবন মিশন 2.0 নিচেতে মেমোরান্ডা অফ আন্ডারস্ট্যান্ডিং এমওইউ সাইন করিছে দুসরা খান্ডু হইলে অরুণাচল প্রদেশ ঝাড়খণ্ড তামিলনাডু আর পুডুচেরি আছে ইটো রিফর্ম লিঙ্কড এমওইউ টু গ্রাম পঞ্চায়েত পৰা লৈ কিনে সেবা হিচাপে আৰু বস্তি খান্দে ৱাটার গভর্নেন্স টু কমিউনিটি সেন্টার্ড মডেল কৰি কিনে জল জীবন মিশন 2.0 লগা অবজেক্টিভস লগতে জুৰি কিনে আৰু তাকত পৰা সমাজ হিচা লোৱা দ্বাৰা বস্তিৰে সব ঘৰবি ভাল খাবলৈ পাৰিয়া পানী সাপ্লাইটো সদায় হিচাপে ঠিক পাবলৈ চাব এমওইউজ টু ইউনিয়ন জল শক্তি মিনিষ্টাৰ চি আৰ পাটিল ৰিস্পেক্টিভ প্ৰদেশ খান লগা চিফ মিনিষ্টাৰ্ছ আৰু চিনিয়ৰ অফিচিয়েলছ খান লগা আগেৰে অনলাইন ভিডিঅ' কনফাৰেন্সেছ দ্বাৰা আলাক মিটিংছ লোৱা সময়তে চাইন কৰিছে চিফ মিনিষ্টাৰ নিপিউ ৰিঅ'বৰা